0: fer una boa. Olha ali, grande, macio, carai, da sua vida que é um grande sangue. É de novo, é sempre da resolução, é um momento que é um bom dia. De vez, lá, me vou ficar de trocar, lá, aqui, algum momento não é uma coisa. É coisa, se eu quero, quando eu nem me vou acreditar, se eu sou meia, se eu não tenho seguida, tão pra conta, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá, tá,
1: Kamsong Zilagi Barat Myanmar Taina Bangam Kaida, Barat Lom Tang Basarukta Labour Kungang Singi Yum Kaya, Sakang Dabasing Namai Tadok Lamagi Tok Sing Toki. Tadoka Siga Marilena, MLA, Laisho Kashinga, Sagol Sanamita, Mahaki Webuapam Pongdola Dunhai. Manipur the Togli Birang Asida Mapangi Kut Yaushil Pagi Mami Tare. Pivamasi Kendra Masong Rise Sarkar, Animanga, Kumni Yingshin Bagi, Tangai Padaba Lady, Sri Laisho Nahai.
2: Border area si kanting na waran lambi thong phaja da marakta ngamkhai ma pandai la aga moina aggression khawre aggression tawdu da mi asia na dia hode hanade ge amko border si chumde si chumalo aina ngasi ba ba akoi dabi tor border area da lebsi manipur gi state ki police force amatame border area state force khara thamgi o thasi hairang padai ni honorable chief minister da dio ma aigi ki 24 ki april da madungi
1: Griham Mantri Govindas Kontozamna Lusingba MLA Kangbu Amana Kamsong Zilagi Wangli Namli Amasung Soro Kulisatuna Mapam Singh Aduda Wari by Pibam Ngarang Hakteng Nani Yingsin Ki Kongset Aduda Mapam Madugi Nupi Singhi Lup Sana Longa Unaduna Wapam Kaya Kaneki Mantri Nahai Sarkargi Maikaidegi Mapam Aduda Atuba Matamda Santi Amasung Tangduleta by Pibam Purung Nabalokat by Yabat Horang Singh Locally Miyamna amato aina punna lemina duna nungsi sana ba purak na ba khona mina si Sri Govindas na hai
3: pilan pilan hai si adu appa ba su ro mai ben si ira ko adu ga la anda si mai ben si na lo ina dialog ga ta si nangi ba nga kan na si si akoi tim ana ona bu minister o biram na ba koi bisuti sai wan ko je ko je arun sai du dong ge na su sai adu ga am sai ba ko ne am su kun na adu ga akoi yan ba ta ba sim na ge
1: Board of Secondary Education Manipur na lauba kumsi sehigi High School Leaving Certificate Examination Metric Parikhagi Fall Irai Numita Lauktokhi. Pass taubagi sang sa da Manipur nipan dasmik taret mari oikhi. Imphal da laiba Board of Secondary Education Manipur gi office ta Parikhagi Fall Lauktokhi thoram da saruk yaraduna. Education S ki Commissioner Ningthauzam Ziofri na hai CBSE gi sana patha matung ina parikha gi policy grading system da lautok pani class 11 amasung 12 ki parikha sing da su masi ge manaba mawong da sana hanaba raise gi mantri mandol gi mifam na warep laukhrai sri Ziofri na hai
4: New education policy, Sidesta Laiba, Akoki emphasis, and Sagi, Angang Sing Sigi, education se marks, PS Katanataba, Angang Matibata, who have Samaki overall growth, development, mental development, subject to the mark, Kumba, Dukatanati, Pamakuni Pamisi, Magi whole personality, Makong Shomi, ultimate targeting. Sigi Paramo in a Lady Ibanga Saki changes, Hana connect 10+2 key systems, and Sagi 5+3+3+4. But the minor Kaidori, first 5 years in Sagi foundation education, Matanse major education. Now, Sita Kuna Tawiba say, class 10 already a quina grading system for book. Now, state quit Haluvis Maram says, already a quina central board of secondary education, Moina Hudokre and NEP Gamatoni Moja Hudokre, CBC Huduki targeting a psyche across the country, a psyche CBC model says, and Bahora and Eva.
1: Akas Bani Falgi Paugi Satamda, Equaki Tobal Pomi, Soibam Binoina, Tobal Zilagi Matang, the people about them.
5: How can we meet on the Tabar district level to Mandungama than I look ching at Sinduna? How can we come down the single Anikulum doigi meta on the Gihoraga, as if Pawa left on the state, as in the Tolu, Irang, as in the Lake Rosing from the High Lake Cutting and Kaikum would create. ཐང્વાལ ཨམསུང ཁག་སིང ཅིཏིག ཨཔུན བལ ལུབ ཏག་དང་ན ཆིན་དེན་ ཁོང་ཇོང ཁེབ་ ཅིང་ཁོང་ དེ ལེབ མལ་ཏི པར་པོས ཧོལ་ ད མེ ཨོང་ གི ནེཅིང ཐོམ པང་ཐོཁེ ཧིམིན་ནསི ཨཁོའི ཨམསུང པུལ་ནསི ཨཁོའི ཧ་ཡབ ཐིམ དེ པང་ཐོཁ ཐོམ ཨན་དེ ད མ્યાམན་ ལེཁེ་དེར་བ ཅིང་གི མཁམ ད ལེཁ་ཏན་ ཨཁ་ཡ ཁོན་ན བཀུཏཁེ ཡུཏ ཚོབ ལམ་དིང ནསུ ལམ་དིང གི ཨཁོའི བདེ ལེབ ཏང་ ཏང་བམ་བ ཁ্লাব ཨོར་གནাইজেশন ལམ་དིང ཧ་ཡ ཚེཀེན་དེ དེ ལེབ ཨི་ཏི་པི ཅིང་ མེ་ན་ པ་པི ཅིང་ ཆམ་ནར་ག ཐོམ ཨཅི ཡིཁབ ཐོཔུ ནུམིན ཧ་ཡན་ ལམ་དིང མལ་ཏི པར་པོས ཧོལ་ ད པང་ཐོ ধরমদে দা খাঙ্গাবো কেন্দ্র কে এমএলএ ও সুজুক কুমার না মিসিং দুনা রাঙাছি দা লাইকিদ্রম সিংহ মফম দা লাইকাতুন একাই কুন উৎকি লাইকাত কি ধর্ম অনু মানি দেন না ওয়াঙ্গা মুদে এমএলএ ও সুজুক কুমার না কুমজাল সিংহ নি কলম দে কি মে অহম দে কি হরকি বে ইরাঙাছি তেই অহম পুং ফারে মতম সামা সত রূপে ইরাঙাছি না স্টেপ আসি কি সেল থুম কি ফিগম দা কাম থেং না সগলে তুং কি ইমবি ওরক দে বা মহের ছিং দা মপুং ফানা মহি তম্ব ফাংদ্রে ইরাঙ আছি দে মেয়ে কেয়া কি পুঞ্চি লোম খরে কয়ামন ফং খাংদন মান খরে কয়ামন মেয়ে মকাই মাই থাদো খিবদেকি আমি দিমাগ তা খিবদেকি গসি ফাবর লিপ কেম দা এদাং গুন আওয়াব কয়া খাংদন পুঞ্চি লেলি তে দসি দা হজি ওই দিবে ফিবম আছি আওয়াব কি ফিবম আমনি ইরাঙ আছি কেন্দ্র দে লেঙ্গা পাইব আমি দি স্টেট আছি দে লেঙ্গা পাইব সিং আথু বদা রছেন বি হাই না মাহনা আপেল টকি মাহনা সুন না হাই
6: সহি আনি হুম হেন্ডেল এ শ্রীলুক কেম দে লেডি বাই বাই বাই সি সি ꯃꯤꯇꯥꯗꯤ ꯈꯟꯕꯤꯌꯨ ꯁꯤꯗꯥꯡ ꯑꯁꯤ ꯂꯩꯕꯤꯔꯤꯁꯤ ꯑꯩꯈꯣꯏꯒꯤ ꯃꯦꯟ ꯑꯣꯏꯅ ꯀꯣꯔꯦꯗꯒꯤ ꯃꯥꯡ ꯂꯩꯕꯤꯔꯤꯕ ꯒꯣꯕꯤꯟ ꯍꯥꯏꯌꯔ ꯁꯦꯀꯦꯟꯗꯔꯤꯒꯤ ꯔꯤꯂꯤꯞ ꯀꯦꯝꯁꯤꯗ ꯂꯩꯕꯤꯔꯤꯕ ꯃꯌꯥꯝ ꯑꯃꯁꯨ ꯌꯥꯎꯔꯦ ꯍꯧꯖꯤꯛ ꯃꯌꯥꯝꯅ ꯈꯟꯕꯤꯔꯦ ꯑꯟꯁꯣꯜꯐ ꯃꯤꯁꯇ꯭ꯔꯤꯁ ꯃꯌꯥꯝ ꯂꯩꯒꯗꯕ ꯏꯃꯨꯡ ꯃꯌꯥꯝ ꯑꯃ ꯀꯅꯥꯅ ꯈꯥꯡꯂꯝꯕꯅꯣ ꯃꯥꯡꯈꯤꯕ ꯃꯌꯥꯝ ꯑꯃ ꯉꯁꯤ ꯉꯔꯥꯡꯗ ꯁꯪꯁꯀꯥꯔ ꯇꯧꯈꯤꯕ ꯑꯁꯤꯒꯨꯝꯕ ꯏꯆꯥ ꯑꯅꯤꯕꯒꯤ ꯃꯌꯥꯝꯗ ꯁꯪꯁꯀꯥꯔ ꯇꯧꯈꯤꯕ ꯃꯌꯥꯝ ꯑꯟꯔꯦꯁꯁꯤ ꯃꯅꯤꯄꯨꯔꯗ ꯂꯩꯔꯦ ꯀꯣꯚꯤꯗ ꯃꯇꯝꯗꯒꯤ ꯍꯧꯔꯒ ꯏꯔꯥꯡꯁꯤꯡꯅ ꯇꯧꯔꯒ ꯕꯦꯡꯛꯇꯒꯤ ꯂꯣꯟ ꯂꯧꯕ ꯃꯌꯥꯝ ꯏꯃꯥ ꯏꯕꯦꯜ ꯅꯣꯡꯒꯤ ꯆꯥꯅ ꯇꯥꯜꯂꯒ ꯆꯥꯔꯤꯕ ꯃꯌꯥꯝ ꯆꯍꯤ ꯑꯅꯤ ꯑꯍꯨꯝ ꯂꯥꯏꯔꯤꯛ ꯐꯖꯅ ꯇꯝꯃꯛꯇꯕ ꯍꯥꯏꯕꯁꯤ ꯁꯥꯇ꯭ꯔ ꯃꯌꯥꯝꯁꯤꯡꯁꯤꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯃꯅꯤꯄꯨꯔꯒꯤ ꯖꯦꯅꯔꯦꯁꯟ ꯑꯃꯁꯤ ꯃꯥꯡꯉꯕꯅꯤ ꯑꯗꯨꯅ ꯆꯍꯤ ꯑꯍꯨꯝ ꯄꯨꯖꯜꯂꯛꯄꯒꯤ ꯂꯩꯈꯤꯗꯪ ꯀꯠꯆꯕꯒꯤ ꯅꯨꯃꯤꯠ ꯑꯁꯤꯗ ꯃꯌꯥꯝꯗꯁꯨ ꯑꯥꯄꯤꯜ ꯇꯧꯖꯔꯤ ꯒꯣꯔꯃꯦꯟꯗꯁꯨ ꯑꯥꯄꯤꯜ ꯇꯧꯖꯔꯤ ꯃꯗꯨꯗꯤ ꯃꯁꯤꯒꯤ ꯁꯣꯂꯨꯁꯟ ꯑꯃ ꯌꯥꯝꯅ ꯊꯨꯅ ꯄꯨꯔꯛꯅꯕ ꯍꯣꯠꯅꯕꯤꯌꯨ
5: ꯍꯧꯈꯤꯕ ꯃꯦ ꯇꯥꯡ ꯃꯔꯤꯗ ꯊꯧꯕꯥꯜ ꯀꯣꯂꯦꯖ ꯔꯣꯗꯇ ꯂꯩꯕ ꯐꯦꯟꯁꯤꯌꯔ ꯍꯥꯌꯔ ꯁꯦꯀꯦꯟꯗꯔꯤ ꯁ꯭ꯀꯨꯜꯗ ꯄꯥꯡꯊꯣꯛꯄ ꯄꯥꯎꯒꯤ ꯃꯤꯐꯝ ꯑꯃꯗ ꯄ꯭ꯔꯥꯏꯚꯦꯠ ꯁ꯭ꯀꯨꯜ ꯗꯤꯕꯂꯞꯃꯦꯟ ꯀꯥꯎꯟꯁꯤꯜ ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛꯀꯤ ꯄ꯭ꯔꯁꯤꯗꯦꯟꯠ ꯁꯂꯥꯝ ꯖꯣꯇꯤꯟꯅ ꯁ꯭ꯇꯦꯠ ꯑꯁꯤꯗ ꯍꯧꯖꯤꯛ ꯊꯣꯛꯂꯤꯕ ꯀꯨꯝꯖꯥ ꯂꯤꯁꯤꯡ ꯑꯅꯤ ꯀꯨꯟꯍꯨꯝꯗꯣꯏꯗꯒꯤ ꯍꯧꯔꯛꯈꯤꯕ ꯏꯔꯥꯡ ꯑꯁꯤꯅ ꯃꯤꯌꯥꯝꯅ ꯄꯤꯔꯤꯕ ꯁꯦꯜ ꯊꯨꯝꯒꯤ ꯑꯋꯥꯕ ꯆꯩꯊꯦꯡ ꯑꯁꯤ ꯌꯦꯡꯂꯒ ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛꯇ ꯂꯩꯔꯤꯕ ꯄ꯭ꯔꯥꯏꯚꯦꯠ ꯍꯥꯌꯔ ꯁꯦꯀꯦꯟꯗꯔꯤ ꯈꯨꯗꯤꯡꯃꯛꯇ ꯍꯟꯗꯛ ꯆꯍꯤꯒꯤ ꯑꯦꯂꯕꯦꯟ ꯀ꯭ꯂꯥꯁꯇ ꯃꯤꯡ ꯆꯟꯕꯗ ꯃꯤꯡꯖꯟ ꯁꯦꯜ ꯂꯧꯔꯔꯣꯏ ꯍꯥꯏꯅ ꯂꯥꯎꯊꯣꯛꯈ꯭ꯔꯦ ꯍꯥꯏꯔꯤꯕ ꯈꯨꯗꯣꯡꯆꯥꯕ ꯑꯁꯤ ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛ ꯈꯛꯇ ꯅꯠꯇꯅ ꯃꯅꯤꯄꯨꯔꯒꯤ ꯑꯇꯩ ꯃꯐꯝꯗꯒꯤ ꯂꯥꯛꯄ ꯃꯍꯩꯔꯣꯏꯁꯤꯡꯗꯁꯨ ꯈꯨꯗꯣꯡꯆꯥꯕꯁꯤ ꯄꯤꯒꯅꯤ ꯍꯥꯏꯅ ꯃꯍꯥꯛꯅ ꯐꯣꯡꯗꯣꯛꯈꯤ ꯃꯍꯥꯛꯅ ꯑꯁꯨꯝꯅ ꯍꯥꯏ
7: ꯂꯩꯕꯥꯛꯀꯤ ꯍꯧꯖꯤꯛ ꯑꯣꯏꯔꯛꯏꯕ ꯑꯃꯗꯤ ꯈꯨꯟꯅꯥꯏ ꯑꯁꯤꯗ ꯆꯍꯤ ꯑꯍꯨꯝ ꯀꯝꯄ꯭ꯂꯤꯁꯤꯡ ꯑꯣꯏꯅ ꯂꯩꯕꯥꯛꯀꯤ ꯀ꯭ꯔꯥꯏꯁꯤꯁ ꯂꯩꯔꯤꯕ ꯑꯁꯤꯒꯨꯝꯕ ꯃꯌꯥꯝ ꯑꯁꯤꯅ ꯂꯩꯕꯥꯛꯁꯤꯡꯁꯤ ꯃꯤꯔꯣꯟꯁꯦ ꯃꯅꯤꯡꯂꯣꯝꯗ ꯌꯥꯝꯅ ꯁꯥꯡꯅ ꯍꯜꯂꯛꯏꯕ ꯃꯑꯣꯡ ꯃꯇꯧꯁꯤ ꯎꯔꯀꯥꯟꯗ ꯑꯃꯗꯤ ꯁꯥꯇ꯭ꯔꯁꯤꯡꯅ ꯃꯍꯩ ꯃꯁꯤꯡ ꯇꯝꯕ ꯃꯇꯝꯗ ꯃꯈꯣꯏꯒꯤ ꯔꯥꯏꯠ ꯇꯨ ꯏꯖꯨꯀꯦꯁꯟꯁꯤ ꯐꯪꯂꯛꯇꯕ ꯌꯥꯕꯒꯤ ꯐꯤꯕꯝ ꯀꯌꯥꯁꯤꯡꯁꯤ ꯑꯩꯈꯣꯏ ꯎꯔꯛꯄꯗꯒꯤ ꯇꯔꯦꯠ ꯇꯔꯥ ꯊꯣꯛꯅ ꯈꯟꯅꯔꯕ ꯃꯇꯨꯡꯗ ꯄ꯭ꯔꯥꯏꯚꯦꯠ ꯁ꯭ꯀꯨꯜ ꯗꯤꯕꯂꯞꯃꯦꯟ ꯀꯥꯎꯟꯁꯤꯜꯒꯤ ꯃꯈꯥꯗ ꯂꯩꯕ ꯑꯦꯐꯤꯂꯦꯇꯤꯡ ꯕꯣꯗꯤ ꯍꯥꯌꯔ ꯁꯦꯀꯦꯟꯗꯔꯤꯒꯤ ꯊꯥꯛꯇ ꯂꯩꯔꯤꯕ ꯁ꯭ꯀꯨꯜ ꯑꯄꯨꯟꯕꯁꯤꯡ ꯑꯁꯤꯅ ꯄꯨꯟꯕ ꯁꯥꯇ꯭ꯔ ꯏꯟꯇꯦꯛ ꯀꯦꯄꯥꯁꯤꯇꯤꯁꯤ ꯑꯩꯈꯣꯏ 5,000ꯀꯨꯝꯕ ꯑꯩꯈꯣꯏ ꯆꯍꯤ ꯈꯨꯗꯤꯡꯒꯤ ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛꯇ ꯄꯨꯊꯣꯛꯄꯅꯤ ꯃꯁꯤꯒꯤ ꯃꯌꯥꯝꯁꯤ ꯂꯩꯕꯥꯛꯀꯤ ꯑꯣꯏꯔꯛꯂꯤꯕ ꯐꯤꯕꯝꯁꯤ ꯌꯦꯡꯉꯀꯥꯟꯗ ꯑꯩꯈꯣꯏ ꯑꯋꯥꯕ ꯇꯥꯔꯕ ꯃꯌꯥꯝꯁꯤꯒꯤ ꯔꯤꯂꯤꯐ ꯑꯣꯏꯅ ꯍꯟꯗꯛꯀꯤ ꯆꯍꯤꯒꯤ ꯑꯣꯏꯅꯗꯤ ꯄꯦꯔꯦꯟꯁꯁꯤꯡꯗ 2026 ꯁꯦꯁꯟꯒꯤ 11 ꯀ꯭ꯂꯥꯁꯇ ꯑꯦꯗꯃꯤꯁꯟ ꯇꯧꯕ ꯃꯇꯝꯗ ꯑꯦꯛꯖꯥꯝ ꯇꯧꯔꯀꯥꯟꯗ ꯄꯩꯁꯥ ꯑꯃꯠꯇ ꯂꯧꯗꯅ ꯃꯍꯩ ꯃꯁꯤꯡ ꯇꯝꯕꯤꯕꯒꯤ ꯐꯤꯔꯦꯞꯁꯦ ꯑꯩꯈꯣꯏ ꯂꯧꯖꯕꯅꯤ
5: ꯍꯧꯈꯤꯕ ꯃꯦ ꯇꯥꯡ ꯇꯔꯦꯠꯇ ꯋꯥꯡꯈꯦꯝ ꯀꯦꯟꯗ꯭ꯔꯒꯤ ꯑꯦꯝ.ꯑꯦꯜ.ꯑꯦ. ꯑꯃꯁꯨꯡ ꯀꯣꯡꯒ꯭ꯔꯦꯁ ꯂꯦꯖꯤꯁꯂꯦꯇꯔ ꯄꯥꯔꯇꯤꯒꯤ ꯂꯨꯆꯤꯡꯕ ꯀꯩꯁꯥ ꯃꯦꯘꯆꯟꯗ꯭ꯔꯅ ꯃꯅꯤꯄꯨꯔ ꯂꯩꯉꯥꯛꯀꯤ ꯋꯥꯇꯔ ꯔꯤꯁꯣꯔꯁ ꯗꯤꯄꯥꯔꯠꯃꯦꯟꯠꯀꯤ ꯁꯦꯀ꯭ꯔꯦꯇ꯭ꯔꯤ ꯁꯣꯃꯣꯔꯖꯤꯠ ꯁꯂꯥꯝ, ꯆꯤꯐ ꯏꯟꯖꯤꯅꯤꯌꯔ ꯋꯥꯏ ꯍꯣꯃꯦꯟꯗ꯭ꯔꯣ, ꯗꯤꯁꯇ꯭ꯔꯤꯛ ꯑꯦꯗꯃꯤꯅꯤꯁꯇ꯭ꯔꯦꯁꯟ ꯊꯧꯕꯥꯜꯒꯤ ꯑꯣꯐꯤꯁꯤꯌꯦꯜꯁꯤꯡꯒ ꯂꯣꯏꯅꯅ ꯊꯧꯕꯥꯜ ꯗꯤꯁꯇ꯭ꯔꯤꯛꯀꯤ ꯋꯥꯏꯊꯧ ꯄꯥꯔꯠꯇ ꯄꯥꯏꯈꯠꯂꯤꯕ ꯄ꯭ꯔꯣꯖꯦꯛꯁꯤꯡ ꯌꯦꯡꯁꯤꯟꯕꯒ ꯂꯣꯏꯅꯅ ꯋꯥꯏꯊꯧ ꯑꯃꯗꯤ ꯃꯁꯤꯒꯤ ꯑꯀꯣꯏꯕꯗ ꯃꯤꯌꯥꯝꯅ ꯊꯦꯡꯅꯔꯤꯕ ꯈꯨꯗꯣꯡꯆꯥꯗꯕ ꯀꯌꯥꯒꯤ ꯃꯔꯝꯗ ꯃꯤꯌꯥꯝꯕꯨ ꯍꯛꯊꯦꯡꯅꯅ ꯎꯠꯂꯗꯨꯅ ꯋꯥꯔꯤ ꯋꯥꯇꯥꯏ ꯁꯥꯟꯅꯈ꯭ꯔꯦ ꯋꯥꯔꯤ ꯁꯥꯟꯅꯕꯗꯨꯗ ꯋꯥꯏꯊꯧ ꯑꯃꯗꯤ ꯃꯁꯤꯒꯤ ꯑꯀꯣꯏꯕꯗ ꯂꯩꯔꯤꯕ ꯇꯥꯡꯖꯦꯡ, ꯈꯣꯡ ꯑꯍꯟꯕꯤ ꯀꯌꯥꯝ ꯑꯃꯗꯤ ꯍꯧꯈ ꯃꯅꯤꯡ ꯂꯩꯀꯥꯏꯒꯤ ꯃꯤꯌꯥꯝꯅ ꯋꯥꯏꯊꯧ ꯚꯥꯔ ꯐꯥꯎꯗꯨꯅ ꯆꯠꯂꯤꯕ ꯅꯦꯁꯅꯦꯜ ꯍꯥꯏꯋꯦ 102 ꯏꯝꯐꯥꯜ ꯃꯣꯔꯦ ꯂꯝꯕꯤ ꯑꯁꯤ ꯄꯥꯛꯊꯣꯛꯄ ꯑꯃꯁꯨꯡ ꯅꯧꯅ ꯁꯦꯝꯕꯗ ꯋꯥꯏꯊꯧ ꯄꯥꯠꯇꯒꯤ ꯃꯅꯤꯡ ꯏꯁꯤꯡ ꯆꯤꯡꯊꯣꯛꯈꯤꯅꯕ ꯁꯦꯝꯕ ꯂꯥꯏꯔꯝ ꯀꯦꯅꯦꯟ ꯑꯁꯤ ꯐꯨꯟꯖꯤꯟꯈꯤꯕꯅ ꯃꯔꯝ ꯑꯣꯏꯔꯒ ꯋꯥꯏꯊꯧ ꯄꯥꯠꯀꯤ ꯑꯀꯣꯏꯕꯗ ꯂꯩꯕ ꯂꯧ ꯄꯔꯤ 40,000 ꯂꯧ ꯍꯣꯏ ꯌꯥꯗ꯭ꯔꯦ ꯉꯥꯃꯤ ꯀꯌꯥ ꯉꯥꯒꯤ ꯐꯥꯔꯝ ꯊꯨꯝꯖꯤꯟꯗꯨꯅ ꯑꯋꯥꯕ ꯃꯥꯌꯣꯛꯅꯔꯦ ꯍꯥꯏꯔꯤꯕ ꯈꯣꯡꯖꯥꯗꯕꯁꯤꯡ ꯑꯁꯤ ꯁꯔꯀꯥꯔꯒꯤ ꯃꯥꯏꯀꯩꯗꯒꯤ ꯀꯣꯛꯍꯟꯕꯤꯌꯨ ꯍꯥꯏꯅ ꯐꯣꯡꯗꯣꯛꯈꯤ ꯌꯦꯡꯁꯤꯟ ꯈꯣꯡꯆꯠ ꯑꯗꯨꯒꯤ ꯃꯇꯥꯡꯗ ꯄꯥꯝꯃꯤꯁꯤꯡꯒ ꯎꯟꯅꯕꯗ MLA ꯀꯦ ꯃꯦꯘꯆꯟꯗ꯭ꯔꯅ ꯑꯁꯨꯝꯅ ꯐꯣꯡꯗꯣꯛꯏ
3: ꯀꯥꯏ ꯈꯨꯝꯖꯔꯤꯕ ꯋꯥꯇꯔ ꯔꯤꯁꯣꯔꯁꯀꯤ ꯀꯃꯤꯁꯅꯔ ꯆꯤꯐ ꯏꯟꯖꯤꯅꯤꯌꯔꯗ ꯑꯩ ꯔꯤꯀ꯭ꯋꯦꯁ ꯇꯧꯖꯅꯤꯡꯉꯤꯕꯁꯤ
8: thawal khut o se loi nan dak si nga gi pham lo si u bi loi si ba som thiam long gi su kai rao kendri gi mate ka ma si su loi si ba si da loi nan dre nau tor khadab be aduna hai ri ba kenil si si asna ri no be dam ta department